হিন্দী ফিল্ম লিগিত ৰং কৰা সিমান খনা সোৱেঙা দ ডিটেকশ্যন জামনস নিবাজি মিনিট কলা চিওয়া হন দিলিনি ওটা তেগা পা বিবিধ পাৰাতি প্ৰগ্ৰাম ৰং কৰা সিমান খনা নামান গেন ইয়ানা কাস্পানি থুৰা